0: 하겠던 말이 저런 이제 많이 테마로
1: 음흠.
0: 아비 신고 개사 푸트니 신정과 아시너 말씀은 에릭세디 클라이키브 나노스톤고 아본 테미니까
1: 다북도 와트이도 제프로 저라고 공부하고 다무크팅으로 판도 그방 동칸가까이 허세 창마로노고 그 도망간 완수가 아보 뒤로 기사 아니 랑생여 탕나 아보 벨렌여 랑스나 아니 버그냥 완수고다 다북 가미로고 판노 다북구아로 아기도 다북 다수구아로 동어 자고 동어 그 아북구아로 코나 탕티닌가 그 아기 그 기사코가 그냥 다티 만족 듯이 그 다북카이 도이 만족이야.
0: 그가 더 뛰는 그렇게 더 뛰는 만어 빠서야 더 그렇게 만어 더 바랏 럭 낭탕어 딱은께나 이 서울은 저러고 아바해녀 능과 그뛰니 바꼴 까이티니 아기 트리스 비스트리스 푸덕 까이키노 만어 딱 서투라시 약소 푸덕 아바이케 그 하워 질레로 뛰던남 모토 아티 바트몽크리 바트몽크리니 아버저토 뛰 고속탕어 뛰 바트영동어 아스노 아이 돌아보 툭세 탕지네
1: 아시나
0: 하게 뛰 람세 탕 돌아니
1: 그럼디 다북도 와뛰 파이동어
0: 파이동
1: 파미니야글로 승오 와뛰뇨 바이키 승나라 그이나이 사몽어 승 편앙이만
0: 바람
1: 감이 감이 안서요
0: 파나 제그 자가 파노 승완 숙대 글라이케어보노 지시니 낭만이 바게 증제 뛰는거 아티나 승저라저라 만냐 만냐 그 증담 그러네 어딱 승제 와티 풀어너 증담 바람 쓰니 이제 손이 넉 응건 탕라 그러네 아로 승사르디게 구리 위네 가이샤 테스트 루프너 마네 보너 PVC 파이프 바이 클라이네 아 무너 와콕 마네 와 코터디 와콕 부클라이
1: 와 코터니 와콕 보 페고기네
0: 페고기 사르디게 저디 카세 이렇게 가세리 오이네 증담 그네 아테이나 액터 니디스트 자가오 킥라이네 제다 제다 승드라모 판 킥라이캬 하야케 제다 치니 무라 암소이니 노기야 소모톨니 노 쿵케 증담 그네 아 녹니 뛰노 가이샤쿠아 쿠르네 쿠아 쿠르네 아쿠아와 증바트그르네 불라 바트그르 오이네 아른지 오버플로잉 동모니 아테이노 타게 샤쿠아 클라이네 바케타오 증 테오이네 아브르케사르네 가이샤 무디 व्यवस्था माखने कारण यदि कैसे 100 स्क्वायर मीटर र जदिन आबाहेके कैसे नखुंग न हिसाब फ्लाइ जों क्लाइके आरो 550000 लिटर से जों नारगि मानो ओके आतेन जों ड्रामोटन मानो हायके कोनो पॉलिथिन रि बा तेय
1: तेय
0: कोआव क्लाइकेनके आ आ क्लाइ माने तेलेयार दतिन मानो थांगो आ एकटा पद्धति तैसे द्वितीय पद्धति के नताम खने नंग जे कुआ खुरो আকুয়াও তৈ বাথক পুরুতাম তৈ যখন পুঙ্গ আর কাইসা কল কাই নাই আ কল বাই তিতি সাই নাই চিনি নাং কুকমনি খেতর গ মুখিং কাইথিনি বা কিচেন গার্ডেন কাইসা শাক সবজি নক গানা গিনে খাইমানি আর গছং রিমানো আব একটা পদ্ধতি তাই কিসে পদ্ধতি আবার গবাং পদ্ধতি দঙ্গ যেমন ত্রিপুরাও 74% সিং তামন ওয়াতিন তিনি আসা আছে খেত খেলা যায় যাও
1: হালা হাইন
0: হ্যাঁ কে আফ্রো তাম খাইনে সিং বন রান থাইয়া বাগৈ নাই কাইসা কুয়ান সিং যদি খুরি ওয়াতি ফাইনাস গান খুরি নাই আর যদি পলিথিন বন্তি পলিথিন যেমন 250 মাইক্রন নি এল ই এল ডি পি ই নি কাইসা ব্ল্যাক বা এগ্রি ফিল্ম পলিথিন ন সিং বউইতন খে আর সিং তুই বাথা রিতন মানো
1: আচ্ছা
0: ওকে আ তুই বাথাক যাক নসং যখন চিনে কাম নাঙ্গ আপন সিং ইউজ খেলে মানো আ তুই আবহে কে তন খাই কিন্তু তুই রামসি থাঙ্গ আপন সিং পলিথিন যে বারা তো মানে হংকে সিং আব খলবই কুয়ান খলবই তন আবহে ব্যবস্থা খাই তন কেব সিং অনেক অংশ তিন
1: তম খলবি হাঙ্গা কাই সাতুং নাঙে নি আব রামসি থাঙ্গন
0: তুই রামসি তা তিন ওকে এমনে বিথি ব্রাই নেংরি তন মানো তুই রাম ইয়ানি কেবাম পদ্ধতি তংলে রম দি সিং আরও যদি নিম কে মানে নিমবুতি ইফান দশ এম এল খোলাই পার স্কোয়ার মিটারও রিতন খে আতি কিন্তু দই রানিয়া তাই তাম চিন পদ্ধতি তাই সন ব্লাই রক খলবিতন খে চিনি খাল বিল মৈতলিং রক রক